নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 8 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 4 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 26 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। ডিউটি ৰুমত আছে বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, পম্পা চন্দা, বিশ্বদীপ স্বৰ্গীয়াৰী, অমৰেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মিতালী কলিতাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সোণমাই বৰ্মন আৰু সংগীসকলৰ কণ্ঠৰ নাম, নৰেন দাসৰ কণ্ঠৰ লোকগীত, নিৰুপমা হাজৰিকা আৰু চাৰুলতা হাজৰিকা ডেকাৰ কণ্ঠৰ চিয়াগীত আৰু নন্দিতা শৰ্মাৰ কণ্ঠৰ এটি ভজন শুনিলে।

আজি পুৱা 6:15 শাবানা অঞ্জুমৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। পুৱা 7:50 নিয়োগ বাতৰি। 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানত লোকনাথ গোস্বামী, দীপশিখা বৰদলৈ, অপূৰ্ব বেজবৰুৱা, অৰুন্ধতী শৰ্মা চৌধুৰী আৰু অনুপ হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:10ৰ পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমে, তৰংগ, প্ৰাদেশিক সংগীত আৰু প্ৰীতলৰী। বিয়লি 3:00 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7:20ত এখনি প্ৰামাণ্য আলেখ্য ভাদৰ সুৰভি পৰিৱেশন কৰিব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। লগতে আছে নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান একক ছবিৰ গীত, তাপতী চিকদাৰৰ কণ্ঠৰ ভজন আৰু ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন। নিশা 8:30বজাত ভজনৰ অনুষ্ঠান, নিশা 9:30বজাত ৰামধেনু, 10:00বজাৰ শাস্ত্ৰীয় সংগীতৰ

এতিয়া শুনক মহাবাহু যোগে প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 বজাৰ সাহিত্যচোৰা অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাসৰ গল্প আৰু নীলিমা ঠাকুৰীয়া হকৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু সমাধান। আলোচনাত অংশগ্ৰহণ কৰিব অসীম কুমাৰ বৰা আৰু বিপুল খাটনিয়াৰে, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 4:12 বজাৰ আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত ঋতুস্ৰাৱজনিত সমস্যাত হোমিঅপেথিক চিকিৎসা এই বিষয়ে ডাঃ কংকনা ভট্টাচাৰ্যৰ সৈতে ৰুণামণি গৰাৰ এটি সাক্ষাৎকাৰ। 9:20 বজাত প্ৰভাতী তৰংগৰ বিষয় একিউট ষ্ট্ৰোক মেনেজমেণ্ট। অতিথি ডাঃ তপসীম নাথ। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মিহিৰ বৰদলৈৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

শাবানা অঞ্জুমৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনক দৰ্পণ ছবিৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত।

লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত শুনক, দো ৰাস্তে ছবিখনৰ পৰা। সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ, ৰচনা আনন্দ বক্সীৰ।

মধুবন ছবি মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মহম্মদ রফির কণ্ঠৰ এটি গীত ছবি ব্ৰহ্মচাৰী।

ষ্ট্ৰোক কি? আপুনি কেনেকৈ জানিব যে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে? ষ্ট্ৰোক হলে প্ৰথমে কি কৰা উচিত? এনেবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 পৰা প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে মহাবাহু শাখাত আমাৰ অতিথি ডাক্তৰ তপসীম নাথ। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ভিয়েটনাম, লাওছ আৰু পালাত আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভিয়েটনামত উপস্থিত হৈছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাই আজিৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি সেৱা, বিশেষকৈ বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা কৰাৰ সময়ত যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেৱা তীৰ্থত প্ৰগতিৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে মন্ত্ৰালয় আৰু ৰাজ্যসমূহক এনে প্ৰকল্পসমূহৰ পৰিকল্পনা পৰ্যায়তে কাৰিকৰী আৰু অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সংহত দৃষ্টিভংগীৰে পৰীক্ষা নিৰীক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ মানৰ সৈতে আপোচবিহীন হৈ কৰিব লাগিব। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ লগতে ৰূপায়ণকাৰী সংস্থাসমূহক আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা প্ৰতিটো পৰ্যায়তেই মান অটুট ৰাখিবলৈ আহ্বান জনায়। এই বৈঠকত শ্ৰীমোদীয়ে 9খন ৰাজ্যত 30,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে 6টা আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। যোগাযোগ শক্তিশালী কৰা, ঔদ্যোগিক আৰু অৰ্থনৈতিক কাৰ্যকলাপত সহযোগিতা আগবঢ়োৱা, ৰাজহুৱা সেৱা উন্নীত কৰাকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা, নিৰ্মাণকাৰী সংস্থাসমূহৰ সমন্বয় আৰু নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহ নিষ্পত্তিৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে পৰ্যালোচনা কালত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহত বিলম্ব হোৱাৰ ফলত ব্যয় বৃদ্ধিৰ লগতে নাগৰিক, ব্যৱসায় আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুবিধাসমূহ লাভ কৰাটো লেহেমীয়া হয়। আন্তঃগাঁথনি প্ৰকল্পসমূহ সুকীয়া সুকীয়াকৈ নহয়, বৰং সংহত ৰূপত তত্বাৱধান কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। একোটা প্ৰকল্পৰ বাবে সময় আৰু নিৰ্দিষ্ট পৰিমাণৰ ধন ব্যয় কৰাৰ ফলত সামগ্ৰিকভাৱে সমগ্ৰ প্ৰকল্পটো নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব লাগে বুলিও শ্ৰীমোদীয়ে কয়। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহক প্ৰকল্প লেহেমীয়া কৰিব পৰা জটিলতাসমূহ আঁতৰ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে। তেওঁ লগতে প্ৰকল্পৰ ৰূপায়ণৰ প্ৰতিটো স্তৰতেই দায়বদ্ধতাৰে সক্ৰিয় কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈও আহ্বান জনায়। শ্ৰীমোদীয়ে ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰী ষ্টেক পৰ্যালোচনা কৰাৰ সময়ত কৃষি সম্পৰ্কীয় তথ্যৰ পৰা অধিক সুফল লাভ কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি শেহতীয়া ডিজিটেল প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ এগ্ৰী ষ্টেক ব্যৱস্থা গঢ় দিয়াৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

0: আশংকা কৰে। ডিজিটেল গ্ৰেপ্তাৰকে ধৰি চাইবাৰ জালিয়াতিৰ গোচৰসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত প্ৰতিৰোধৰ বাবে প্ৰশিক্ষণ, সজাগতা আৰু উচিত শিক্ষাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁ বিশেষকৈ জ্যেষ্ঠ নাগৰিক, যুৱ প্ৰজন্ম আৰু সমাজৰ দুৰ্বল অংশই যাতে এনে জালিয়াতিৰ বলি নহয় তাৰ বাবে জনসজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় কৌশলগত সন্মিলন এন এছ এছ চিৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শক্তিশালী আভ্যন্তৰীণ সুৰক্ষাক পূৰ্ব চৰ্ত বুলি ক'ব পাৰি। শ্ৰীশ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহে মাদক দ্ৰব্যৰ সৰবৰাহ, নক্সালবাদ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যাহ্বানসমূহ জটিল ৰূপ ধাৰণ কৰাৰ পূৰ্বেই মীমাংসা কৰাহেঁতেন দেশে কেইবা দশকজুৰি ইয়াৰ নেতিবাচক পৰিণাম ভোগ কৰিবলগীয়া নহলহেঁতেন। তেওঁ কয় যে চৰকাৰে আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ এই তিনিটা ক্ষেত্ৰৰ ভয়াৱহ প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ বাবে ৰাজ্যসমূহৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় সংস্থা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী প্ৰশংসাৰ যোগ্য। তেওঁ কয় যে এন এছ এছ চি মঞ্চই পৰৱৰ্তী 15-20 বছৰৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ বিশ্লেষণ কৰি তাৰ নিষ্পত্তিৰ কৌশল উদ্ভাৱন কৰা উচিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰৰ ভিতৰত নতুন ফৌজদাৰী আইন 300% কাৰ্যকৰী কৰা হ'ব আৰু ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয় পৰ্যায়লৈ 3 বছৰৰ ভিতৰত ফৌজদাৰী গোচৰৰ নিষ্পত্তি নিশ্চিত কৰি অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰ 25% বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত 8 মাহত তেওঁ দেশৰ সীমান্ত অঞ্চলত অৱস্থিত আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰি ৰাজ্যসমূহৰ সৈতে চতুৰ্পক্ষ সীমান্ত সুৰক্ষা দৃষ্টিভংগীৰে নথি বিনিময় কৰিছিল বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে শীঘ্ৰেই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে দেশখন কোনো অবৈধ লোকৰ বাবে আশ্ৰয়থলী নহয় আৰু কেৱল নাগৰিকসকলৰহে ইয়াত বাস কৰাৰ অধিকাৰ আছে। অনুপ্ৰৱেশকাৰীসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনীতি আৰু জনগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে। দেশত মাদক দ্ৰব্য মুক্ত কৰিবলৈ চিনাক্তকৰণ, ব্যাহতকৰণ আৰু ধবংস কৰা এই তিনিটা দৃষ্টিভংগীৰে ৰাজ্যসমূহৰ আৰক্ষী বাহিনীয়ে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্যনিধি 2026-2029 কাৰ্যকৰী কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত সম্পন্ন হোৱা দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। এই উচ্চ পৰ্যায়ৰ আলোচনাত সামুদ্ৰিক সুৰক্ষা, যুটীয়া সামৰিক প্ৰশিক্ষণ আৰু সামগ্ৰিকভাৱে প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা বিবৃতি অনুসৰি দুয়োপক্ষৰ প্ৰতিনিধিয়ে দেশ দুখনৰ মাজত উদ্ভৱ হোৱা নতুন কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত সৰ্বাত্মকভাৱে আলোচনা কৰে। 2030 চনৰ ভিতৰত ভাৰত আৰু নিউজিলেণ্ডৰ কৌশলগত সহযোগিতাৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হয়। প্ৰতিনিধিসকলে দুয়োখন দেশৰ মাজত যুটীয়া সামৰিক অনুশীলন, দেশ দুখনৰ মাজৰ বিষয়াৰ আদান প্ৰদান আৰু সামুদ্ৰিক, বায়ু তথা স্থল সেনাবাহিনীৰ গোটসমূহৰ সৈতে প্ৰতিৰক্ষা ষ্টাফ কলেজত সহযোগিতা কৰাৰ বিষয়ে আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভিয়েটনাম, লাওছ আৰু পালাত 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভিয়েটনামত উপস্থিত হৈছে। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব। ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালাও ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰ ভ্ৰমণৰ সামৰণি পৰিব। ত্ৰিদেশীয়া ভ্ৰমণসূচীৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই এইদৰে কয়।
1: অংশীদাৰসকলৰ লগতে আমি প্ৰৱাসী ভাৰতীয়সকলকো আমি লগ কৰিম। এটা 3খন ৰাষ্ট্ৰলৈ আমি এক বিস্তৃত কাৰ্যসূচীৰে 25 তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰি 3 তাৰিখে পামহি। আৰু পুনৰবাৰ দোহাৰিছোঁ যে আমাৰ প্ৰায় ওচৰৰে 2খন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ ভিয়েটনাম আৰু লাও ইণ্ডিয়াৰ সৈতে আমাৰ এক গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। বিভিন্ন দিশ আমি আলোচনা কৰাৰ লগতে মূলতঃ আমি পালাও অনুষ্ঠিত হ'বলগীয়া 55 সংখ্যক
0: ভাৰত আৰু মৰক্কোৱে 2030 চনৰ ভিতৰত বাণিজ্য বিনিয়োগ আৰু ঔদ্যোগিক খণ্ডত দ্বিপাক্ষিক সহযোগিতা দুগুণলৈ বৃদ্ধি কৰাৰ এক

0: অভিলাষীলৈ স্থিৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত মৰক্কোৰ এক শক্তিশালী অধিক গতিশীল অংশীদাৰিত্বৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এত সংস্কাৰৰ বাবে সৰ্বসন্মতিক্ৰমে সংসদীয় সমিতিয়ে এখন খচৰা প্ৰতিবেদন গ্ৰহণ কৰিছে। এন টি এৰ সংস্কাৰ আৰু শক্তিশালীকৰণৰ প্ৰতিবেদনখনে সমিতিৰ সদস্যসকলৰ সমৰ্থন লাভ কৰাৰ পাছতেই পেনেলে গ্ৰহণ কৰিছে। কংগ্ৰেছৰ সদস্য মুকুল ৱাছনিকৰ নেতৃত্বত গঠিত কমিটীখনে 382 নং প্ৰতিবেদন সন্দৰ্ভত আলোচনা আৰু গ্ৰহণৰ বাবে ষষ্ঠবাৰৰ বাবে বৈঠকত মিলিত হৈছিল। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 265 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰিব। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাডিক্কলে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰত এই খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত চতুৰ্থ স্থানলৈ উন্নীত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনাত যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাই আজিৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগু শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ বা ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

ষ্ট্ৰোক কি, আপুনি কেনেকৈ জানিব যে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে, ষ্ট্ৰোক হলে প্ৰথমে কি কৰা উচিত, এনেবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20ৰ পৰা প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে মহাবাহু শাখাত। আমাৰ অতিথি ডাঃ তপসীম নাথ, অনুষ্ঠানটিৰ এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20ত প্ৰভাতী তৰংগ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰি কৈছো মঞ্জিত গগৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 380,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। এই বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
1: চিফ মিনিষ্টাৰ আসাম কে শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী সে আজ ভেট হুই। আসাম ইস সময় বাড় সে জুঝ রা হ্যাঁ আর আমার প্রাথমিকতা হ্যাঁ বাড় পীড়িত ভাই ও বহনো কো কেন্দ্র সরকার প্রধানমন্ত্রী জি কে নেতৃত্ব পুরি মদদ করে পুরা সহযোগ করে আর জেসা উনোনে বতায়া কি জিতনে মকান ড্যামেজ হুয়ে হ্যাঁ বাড় সর্ভে হোকে উনকি সূচি আয়েগি তো প্রধানমন্ত্রী আবাস যোজনা কে অন্তর্গত ও আবাস আসাম কো স্বীকৃত কিয়ে যায়েঙ্গে। ফসলে ভি খারাপ হুই হ্যাঁ কুছ অতিরিক্ত বীজ কি জরুরত হ্যাঁ সবজি আর বাকি চিজো কে উসকি ভি অতিরিক্ত স্বীকৃতি দেনে কা কাম কিয়া জায়েগা। ওহাঁকে সেল্ফ হেল্প গ্রুপ কে লিয়ে ভি জো ভিলেজ অর্গানাইজেশন হ্যাঁ 1.5 লাখ রুপিয়া পর ভিলেজ অর্গানাইজেশন ও ভি রাশি দি জায়েগি আর নয় মকান জিনকি জরুরত ওহাঁ থি জেসা মাননীয় মুখ্যমন্ত্রী জি নে বতায়া লগভগ 5,000 করোড় রুপে কি রাশি কে কুল মিলেঙ্গে উনকি স্বীকৃতি ভি দি গই হ্যাঁ।
0: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ চাহ বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। তদুপৰি যোৰাবাটৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ পুনৰ নক্সা প্ৰস্তুত কৰাৰ বিষয়তো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিখৰীয়া ঘাইপথৰ ঘোষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত নুমলীগড় জাজি আৰু জাজি ডিব্ৰুগড় সংযোগী পথছোৱাৰ মেৰামতিৰ বাবেও আহ্বান জনায়। তদুপৰি কালাইনৰ পৰা শিলচৰলৈ চাৰিখৰীয়া ঘাইপথটো ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আৰু গহপুৰ নুমলীগড় সুৰংগৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তন হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জাহাজ চলাচল পৰিষদে নতুন দিল্লীত আয়োজন কৰা সাগৰ সংবাদ শীৰ্ষক আলোচনাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নতুন ব্যৱসায়িক জাহাজ পৰিবহণ আইন 2025-এ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে নিজস্ব বাণিজ্যিক পথৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনা আৰু বিদেশী সামগ্ৰী পৰিবহণ মাচুল হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিনজোৰা আলোচনাত পৰৱৰ্তী 5 বছৰত বাণিজ্যিক বহৰ নতুনকৈ 100খন জাহাজ অন্তৰ্ভুক্ত কৰাৰ 5-দফীয়া পৰিকল্পনাক লৈ আলোচনা কৰা হয়।

আজি দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানত শুনিবলৈ পাব লোকনাথ গোস্বামী, দীপশিখা বৰদলৈ, অপূৰ্ব বেজবৰুৱা, অৰুন্ধতী শৰ্মা চৌধুৰী আৰু অনুপ হাজৰিকাৰ কণ্ঠৰ গীত।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আৱণ্টনত অনুমোদন বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহান প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নেৰে অসমৰ নগৰসমূহ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনাৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাৰ আজিৰ খেল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 3,80,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। এই বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
1: চিফ মিনিষ্টাৰ আসাম কে শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী সে আজ ভেট হুই আসাম ইস সময় বাঢ় সে যুঝ ৰা হে আৰু আমাৰ প্ৰাথমিকতা হে কি বাঢ় পীড়িত ভাইয়ো আৰু বহনো কো কেন্দ্ৰ চৰকাৰ প্ৰধানমন্ত্ৰী জী কে নেতৃত্ব মে পুৰি মদদ কৰে পুৰা সহযোগ কৰে আৰু ইছলিয়ে জেসা উনহনে বতায়া কি জিতনে মকান ডেমেজ হুয়ে হে বাঢ় সৰ্ভে হোকে উনকি সূচি আয়েগি তো প্ৰধানমন্ত্ৰী আৱাস যোজনা কে অন্তৰ্গত ৱো আৱাস আসাম কো স্বীকৃত কিয়ে জায়েঙ্গে ফসলে ভি খৰাব হুই হে কুছ অতিৰিক্ত বীজ কি জৰুৰত হে সব্জি আৰু বাকী চিজো কে উসকি ভি অতিৰিক্ত স্বীকৃতি দেনে কা কাম কিয়া জায়েগা ওহাঁকে সেল্ফ হেল্প গ্ৰুপ কে লিয়ে ভি জো ভিলেজ অৰ্গেনাইজেশন হে 1.5 লাখ ৰূপিয়া পর ভিলেজ অর্গেনাইজেশন ও ভি রাশি দি যায়গি আর নয় মকান জিনকি জরুরত ওহাঁ থি জেসা মাননীয় মুখ্যমন্ত্রী জি নে বতায়া লগভগ 5,000 কৰোড় ৰূপে কি রাশি কে কুল মিলেঙ্গে উনকি স্বীকৃতি ভি দি গই হে।
0: কেন্দ্রীয় সরকারে রাজ্য চাহ বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে।
2: আসাম কো বুরি তরফ বার কা সামনা করনে পর ইয়ে বার মে হামারা কিসানো কো কাফি লস হুয়ে আর প্রধানমন্ত্রী আবাস যোজনা মে যে মকান বনা থা ও ভি মকান বার নে কাফি লস কিয়া কোই ঘর ফুল্লি ড্যামেজ ভি হুয়া মে মাননীয় কৃষি মন্ত্রী জি কো মিলনে আয়া থা আসাম কি বার কো দৃষ্টি মে রাখতে হুয়ে আর কে ভি আই যোজনা মে মাননীয় কৃষি মন্ত্রী জি নে 140 কোটি রূপিয়া কা মঞ্জুরি কিয়া আর মঞ্জুরি পত্র ভি হামকো আজ হস্তান্তর কিয়ে আর সাথ সাথ মে আসাম মে নয়া প্রধানমন্ত্রী আবাস যোজনা কা মকান বানানে কে লিয়ে ভি হামকো আজ 3,86,560 মকান কা মঞ্জুরি দিয়ে স্বীকৃতি দিয়ে ও ভি অনুমোদিত পত্র হামারা হাত মে মন্ত্রী জি নে দিয়া।
0: মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। তদুপৰি যোৰাবাটৰ

0: কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ পুনৰ নক্সা প্ৰস্তুত কৰাৰ বিষয়টো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিখৰীয়া ঘাইপথৰ ঘোষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত নুমলীগড় জাঁজী আৰু জাঁজী ডিব্ৰুগড় সংযোগী পথছোৱাৰ মেৰামতিৰ বাবেও আহান জনায়। তদুপৰি কালাইনৰ পৰা শিলচৰলৈ চাৰিখৰীয়া ঘাইপথটো ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আৰু গহপুৰ নুমলীগড় সুৰংগৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনি ৰূপায়ণত শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে সফলতা অৰ্জন কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে 296 ঋণৰ লক্ষ্য লৈ জিলাখনে 404 ঋণৰ অনুমোদন প্ৰণালীৰে 136% সফলতা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তন হোৱা বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জাহাজ চলাচল পৰিষদে নতুন দিল্লীত আয়োজন কৰা সাগৰ সংবাদ শীৰ্ষক আলোচনাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নতুন ব্যৱসায়িক জাহাজ পৰিবহণ আইন 2025-এ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
1: Discussion with the dialogue with the policy makers, industry representatives, ship owner, expert, maritime trainees to discuss the sectoral growth priorities. Because this particular discussion, dialogue ultimately going to help the ministry for the effective policy making process. The National Shipping Board new mandate is under the Merchant Shipping Act 2025. The National Shipping Board will provide strengthened policy advice to the government on shipping, tonnage, seafarer, welfare and port link maritime development while serving a structured platform for industry and stakeholder consultation.
0: মন্ত্ৰীগৰাকীয়ে কয় যে নিজস্ব বাণিজ্যিক পথৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনা আৰু বিদেশী সামগ্ৰী পৰিবহণ মাচুল হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিনজোৰা আলোচনাত পৰৱৰ্তী 5 বছৰত বাণিজ্যিক বহৰ নতুনকৈ 100 জাহাজ অন্তৰ্ভুক্ত কৰাৰ 5 দফীয়া পৰিকল্পনাক লৈ আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। গুজৰাট ভ্ৰমণকালত গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যখনৰ নগৰ উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰ সেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ অহা নগৰ এলেকাৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনা লৈও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, শ্ৰেণীৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় শ্ৰেণী উদ্যোগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ লগতে ঐতিহাসিক অটল ব্ৰিজ পৰিদৰ্শন কৰে। তেওঁ 22 কিলোমিটাৰ দৈৰ্ঘৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, নিৰ্মাণ আৰু বিভিন্ন উপাদানৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত কাৰিকৰী পৰিকল্পনা আৰু নক্সা, বান ব্যৱস্থাপনা, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, নাগৰিকৰ বাবে সুবিধা আৰু সমন্বিত নগৰ উন্নয়নৰ আন দিশসমূহক লৈ আলোচনা কৰা হয়। ইয়াৰ পাছত শ্ৰীৰায়ে গুজৰাট ৰাজ্যিক শ্ৰেণী কল সমবায় সংঘৰ অধ্যক্ষ ঈশ্বৰ সিং টি পেটেল আৰু গুজৰাট সমবায় শ্ৰেণী খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে শ্ৰেণীৰ মূল্য, ক্ৰয়, উৎপাদন আৰু বিতৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে।

0: বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এই লোকজনে জিলাখনৰ চৰ অঞ্চলকে ধৰি বিভিন্ন স্থানলৈ মাদক দ্ৰব্য সৰবৰাহ কৰি অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত কালি বিয়লি অঞ্চলটোৰ এখন দোকানত অভিযান চলাই আৰক্ষীয়ে হেৰইন ভৰ্তি প্লাষ্টিকৰ কেইবাটাও টেমা জব্দ কৰে। ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰত কালি আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু এজন সহযোগীক আটক কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহৰ বাবে নিয়া এই মাদক দ্ৰব্যৰ পৰিমাণ প্ৰায় ডেৰ কিলোগ্ৰাম। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হ'ব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা 10 বজাত হ'বলগীয়া এই অভিযান মুকলি অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5,00,000 লোকক এই অভিযানে সামৰি ল'ব। দৰং জিলাৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই কালি সাহিত্য বিষয়ক কাৰ্যসূচী অনুষ্ঠিত কৰে। মহাবিদ্যালয়খনৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত লিখিবলৈ শিকোৱা হওক সাহিত্য শীৰ্ষক কাৰ্যসূচীৰ লগতে এখন কুইজো অনুষ্ঠিত কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লক্ষীপ্ৰসাদ হাজৰিকাই উদ্বোধন কৰা এই কাৰ্যসূচীত কেইবাগৰাকীও সমল ব্যক্তি আৰু অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 265 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰিব। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছপৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাড্ডিকালে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰত এই খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত চতুৰ্থ স্থানলৈ উন্নীত হ'ব। সম্প্ৰতি অষ্ট্ৰেলিয়া প্ৰথম, দক্ষিণ আফ্ৰিকা দ্বিতীয় আৰু নিউজিলেণ্ড তৃতীয় স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। উজনি অসমৰ বান বিধ্বস্ত 4 জিলাৰ বানাক্ৰান্তক চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ নামত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিত্ত বিভাগৰ তথ্যত প্ৰকাশ পোৱা মতে 4খন জিলাৰ মুঠ 4,416 জন বানাক্ৰান্তৰ একাউণ্টত অতিৰিক্তভাৱে চৰকাৰী সাহায্যৰ ধন সোমাইছিল। এনে প্ৰেক্ষাপটত একাউণ্টত সোমোৱা অতিৰিক্ত ধন ঘূৰাই আনিব বিত্ত বিভাগে শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। অসমত বৰ্তমান পিঁয়াজৰ দাম 45% পৰ্যন্ত বৃদ্ধি পাই প্ৰতি কিলোগ্ৰামত 60 টকা স্পৰ্শ কৰিছে। মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতি কেজি পিঁয়াজত 20 টকাকৈ দাম বৃদ্ধি পাইছে। পিঁয়াজৰ অস্বাভাৱিক দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ বিশেষ পিঁয়াজ এক্সপ্ৰেছৰো ব্যৱস্থা কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত HIV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 5গৰাকী মহিলাসহ 67 জন কয়দী HIVত আক্ৰান্ত হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নীতিন গাডকাৰীক সাক্ষাৎ কৰি বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ত্বৰান্বিত পুনৰনিৰ্মাণ আৰু বান সহনশীল পথ আন্তঃগাঁথনি নিৰ্মাণৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত সবিস্তাৰে যুগুতাইছে। বানপীড়িত পৰিয়ালক 10,00,000 টকা ক্ষতিপূৰণ দিয়াৰ দাবীকে ধৰি বিভিন্ন জনমুখী সমস্যাৰ সমাধানৰ বাবে কালি শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অখিল গগৈৰ আহ্বানত বিশাল গণসমাৱেশ অনুষ্ঠিত হোৱা বাতৰিটোৱে অসমীয়া প্ৰতিদিন কাকতত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি কাকততো আলোকচিত্ৰসহ বাতৰিটো পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আবণ্টনত অনুমোদন। বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহ্বান। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনাৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাৰ আজিৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানটি। প্ৰথমে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, ছবি মণিৰাম দেৱান।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গানে কিয়ানে ছবিখনৰ এটি গীত মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ আমাৰ প্ৰথম অধিৱেশনৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ মই মিতালী বৰবৰাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 11:30 বাজিছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা, ডিউটি ৰুমত আছে ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। গীতিমালিকাৰ গীত অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লোকনাথ গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মুনেশ্বৰ বৰ্মনৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাইছো অৰুন্ধতী শৰ্মা চৌধুৰীৰ কণ্ঠৰীতি গীত। গীতৰ কথা ধ্ৰুৱ কুমাৰ তালুকদাৰৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক অনুপ হাজৰিকাৰ কণ্ঠৰ এটি গীত, ৰচনা অৰূপ শৰ্মাৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
3: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 600366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600366944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅত আছো মই ৰুজিমুদৈ।

6:30 শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠত কেইটিমান সুমধুৰ গীত। ভাদৰ সুৰভি শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পাব 7:20 পৰা। যুগুতাই আগবঢ়াইছে স্নেহা পাঠক আৰু কস্তুৰী মাদাসে। 7:50 শুনিবলৈ পাব দৰিনা মহন্তৰ কণ্ঠত বৰগীত। 8:05 শুনিবলৈ পাব সুজিত দাসৰ তবলা বাদন। আৰু এনেদৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও আজিৰ দৰে ঠিক একে সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। লোকগীত শুনিবলৈ পাব 6:10 পৰা। 6:30 শুনিবলৈ পাব আধুনিক গীত। সাত বাজি 20 মিনিটত আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানৰ আগ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ প্ৰথমেই শুনাবলৈ লৈছোঁ ৱান্টেড ছবিখনৰ পৰা এটি সুমধুৰ গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ দিল তো বচ্চা হে জি ছবিখনৰ পৰা মোহিত চৌহানৰ কণ্ঠত এই সুমধুৰ গীতটি।

এবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছোঁ কহি প্যাৰ না হো যায় ছবিখনৰ পৰা কিশোৰ কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠত এটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো কমল খাও আৰু অলকা ইয়াগনিকৰ কণ্ঠত কহীঁ প্যাৰ না হো যায় ছবিখনৰ পৰাই আন এটি সুমধুৰ গীত।

শুনি আছে মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো দিল তো বচ্চা হে জি ছবিখনৰ পৰা। অন্তৰা মিত্ৰৰ কণ্ঠত এটি সুমধুৰ গীত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: The second innings at stumps on day four after receiving follow-on from India in the second and final test in Colombo. Sri Lanka now lead by 16 runs. And with that, we end this news bulletin.
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আজি ষ্টুডিঅ'ত আছো মই ৰুচি মুদৈ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি 2004 চনৰ 15 অক্টোবৰত মুক্তি লাভ কৰা মুনীন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয় গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধু। শুনাবলৈ লৈছো দীনবন্ধুৰ দুটি সুমধুৰ গীত।

0: एकोनत्रिंशदधिकद्विशतं धावनांकाः सम्पादिताः इति वार्ताः।
1: বাতৰিৰ পিছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, আজি ষ্টুডিঅ'ত আছো মই ৰুজি মুদৈ। এতিয়া আগবঢ়াবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত দুটি সুমধুৰ গীত।

শ্রোতাসকলে জুবিন গার্গৰ কণ্ঠত গীত শুনিলে। আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ভোটকচি নদীত আজি পুৱা অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধবস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93গৰাকী হৈছে নেপালী নাগৰিক। ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 9851289445ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থিৰতা আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ জনাইছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাডিং, গুৰ্খা আৰু ছেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে দুটা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বানপীড়িত ভাৰতীয় 9778513168 07 আৰু 9779709107500 নম্বৰলৈ ফোন কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মোহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ ন্যাটেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ ভাষণ দি শ্ৰীসিংহলে কয় যে HIV সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছত আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, HIV আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱা আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
1: আজি ডিব্ৰুগড় চহৰত HIV আৰু STI সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, HIV ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহজোৰা সজাগতা অসমৰ 35খন জিলাত চলিব। তাৰ শুভাৰম্ভ আজি ডিব্ৰুগড় জিলা পাহ আৰু মই ভাবোঁ HIV এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি HIVৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগছ। এই ড্ৰাগছজাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই মঞ্চৰ পৰা আহ্বান জনাইছিল যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
0: আজিৰ অনুষ্ঠানত IEC অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

0: পৰামৰ্শ দান আৰু চিকিৎসা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীসকলৰ বাবে 3,86,507 নতুন পকী ঘৰৰ অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে অভিলাষী প্ৰকল্পৰ বাবে 5,024.61 কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই পদক্ষেপে ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহহীন আৰু দৰিদ্ৰ পৰিয়ালৰ নিজাকৈ এটা পকীঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে সমৃদ্ধিশালী গ্ৰাম্য অসম গঢ়াৰ যাত্ৰা সুদৃঢ় কৰিব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চল বিকাশৰ প্ৰতি এই সহযোগিতাৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামীণ ৰাজ্যৰ সৰ্বাংগীন কল্যাণ আৰু উন্নয়ন সুনিশ্চিত কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সেৱা অব্যাহত ৰাখিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপা মুদ্ৰাৰ পৰা।
1: মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি মেধাবী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ এককালীন সাহায্য বিতৰণ কৰা হয়। তিনিচুকীয়া জিলাৰ মানৱ কল্যাণ পূজা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ দিশত এই আৰ্থিক সাহায্যই কিছু পৰিমাণে হলেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে।
2: এনেধৰণৰ আঁচনিৰ যোগেদিহে বিশেষ পদক্ষেপ ল'ব লাগিব, যিটো কাম আজি মৰাণ স্বায়ত্তশাসিত পৰিষদে লৈছে। আৰু মই ভাবোঁ যে আজি মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পালোঁ। কোনোবাই IIT কৰি আছে চেন্নাইত, কোনোবাই মেডিকেল কলেজত MBBS কৰি আছে, কোনোবাই আউনীআটী আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগৰ অধ্যয়ন কৰিছে। এনেধৰণে বিভিন্ন গৰাকীৰ যিটো পাৰদৰ্শিতা তেখেতসকলৰ ব্যক্তিত্বত আছে, আজি তাক ফুটাই তোলাৰ বাবে তেখেতসকলে বিভিন্ন শিক্ষানুষ্ঠানত অত্যন্ত দক্ষতাসম্পন্নভাৱে অধ্যয়নক আগবঢ়াই নিছে।
1: শ্ৰী সোণোৱালে কয় যে যুৱ প্ৰজন্মক জ্ঞান, শিক্ষা আৰু দক্ষতাৰে সমৃদ্ধ কৰি এখন আত্মনিৰ্ভৰ, বিকশিত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কাৰ্যবাহী দণ্ডাধীশ আৱাসিক চৌহদ প্ৰকল্পৰো উদ্বোধন কৰে। বিভিন্ন বিষয়াসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকক জনসেৱাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জিলাখনৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই সংযোজন নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰে। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ফাতেহা দুৱাজদাহম উদযাপন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাটছিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুচ মহম্মদী কমিটীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি BPF দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰা বৈঠকত সমিতিৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে আজিৰ বৈঠকত BTAD-ৰ 5খন জিলাৰ অনুসূচিত জনজাতি পৰিষদ, ভূমি উপদেষ্টা পৰিষদ আৰু কেন্দ্ৰীয় বাছনি পৰিষদত একোগৰাকীকৈ BJPৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে। তদুপৰি BTC পৰিষদীয় সমষ্টি কাজলগাঁও আৰু ৰৌতাৰ উপ নিৰ্বাচনত BPF দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও BTC প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
3: BJPৰ লগত আৰু BPFৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টিয়ে, তো দুটা পাৰ্টিয়ে আমি কেনেকে একেলগে কাম কৰিব পাৰিম, ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সেইদিনা চিএম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক, আমি চিএম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ BTC অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত, ইয়াত BJPৰ দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত।

0: সিদ্ধান্ত আমি কৰিম।
1: বিশিষ্ট সমাজবাদী ৰাজনীতিক, স্বাধীনতা যুঁজাৰু, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 আগষ্টত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেলত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ নেতৃবৰ্গই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজী সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে আলোকপাত কৰিব। অনুষ্ঠানত হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা ট্ৰেড ইউনিয়নৰ নেতা হৰভজন সিং সিন্ধু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বজালি জিলাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী টিটকাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটে। নিহত যুৱকজন বজালিৰ ডুবিমালিপাৰা নিবাসী মনোজ মালাকাৰ বুলি জানিব পৰা গৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শনী উপভোগ কৰি উভতি যোৱা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাতে আজি পুৱা যুৱকজনৰ মৃত্যু ঘটে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অংশ হিচাপে মেৰা যুৱা ভাৰতে দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলস্থিত টেনিছ সন্থাৰ চৌহদত চলি থকা ITF ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ MT200 প্ৰতিযোগিতাৰ ক্ৰমে 45, 55 আৰু 65 বছৰ ঊৰ্ধৰ 3টাকৈ বয়স শাখাৰ ছেমিফাইনেল পৰ্যায়ৰ আটাইকেইখন খেল আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহো আজি অনুষ্ঠিত হৈছে। কাইলৈ আন আন শাখাৰ ছেমিফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে পৰহিলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা সকলো শাখাৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্ট খেলৰ আজি চতুৰ্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে আয়োজক শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাই ভাৰততকৈ 16 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে আজি শ্ৰীলংকাই নিজৰ প্ৰথম ইনিংছত 290 ৰাণত অল আউট হোৱাৰ পাছত ফ'ল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। ভাৰত সম্প্ৰতি দুখনীয়া টেষ্ট শৃংখলাটোত 1-0 আগবাঢ়ি আছে। ধেমাজিৰ ভেহপৰা গাঁও নিবাসী কণ্ঠশিল্পী সংগীত পৰিচালক মাধুৰ্য বুঢ়াগোহাঁইৰ কালি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। পচুৱা, সোণালী, ৰাংঢালী আদিকে ধৰি 90 দশকৰ বহু জনপ্ৰিয় বিহু গীতৰ কেছেটত প্ৰায় 300ৰো অধিক বিহু গীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে প্ৰায়বোৰ গীত নিজে ৰচনা আৰু সুৰ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাম পৰিছে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি বঘৰাত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত আয়ুক্তগৰাকীয়ে প্ৰকল্প দুটাৰ কাম কাজৰ বাস্তৱিক স্থিতি পৰ্যালোচনা কৰে। তেওঁ সময় অনুযায়ী নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰকল্প দুটাৰ সফল ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট অভিযন্তা, ঠিকাদাৰ আৰু নিৰ্মাণ কৰ্মীসকলক নিৰ্দেশ দিয়ে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কৰিশ্মা ৰায়। नेपाल तिब्बत सीमा के पास रसुआ क्षेत्र में आज सुबह भोटे कोशी नदी में

নৈৰ আকস্মিক বানৰ পাছৰে পৰা শতাধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনীশীল প্ৰযুক্তি প্ৰতিষ্ঠান IICT আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰান সংগ্ৰহ কৰে। নেপালৰ তিব্বত সীমান্তৱৰ্তী ৰছুৱা অঞ্চলত আজি ফুটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা 384গৰাকী পৰ্যটক সন্ধানহীন হৈ আছে। ইয়াৰে ভিতৰত 105গৰাকী ভাৰতীয় নাগৰিক আছে। নেপাল পৰ্যটক পৰিষদে প্ৰকাশ কৰা মতে সন্ধানহীন লোকসকলৰ মাজত 291গৰাকী বিদেশী পৰ্যটক আৰু 93গৰাকী নেপালী নাগৰিক আছে। বিদেশী পৰ্যটকসকলৰ ভিতৰত ভাৰতৰ উপৰিও ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে নেপাল পৰ্যটন পৰিষদে এয়া প্ৰাৰম্ভিক তথ্যহে আৰু পৰ্যটন সংস্থাৰ সৈতে সন্ধানহীন লোকৰ তথ্যৰ সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আকস্মিক বানত 7জন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত অঞ্চলটোত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে সাহায্য অভিযান অব্যাহত ৰাখিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সুবিধাৰ্থে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই নম্বৰ দুটা হৈছে 1234 আৰু 1144। তথ্য প্ৰদানৰ বাবে পৰ্যটন আৰক্ষীয়েও 9851289445 নম্বৰ মুকলি কৰিছে। পৰিষদে অঞ্চলটোত আবদ্ধ হৈ থকা পৰ্যটকসকলক প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ আহান জনাইছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি দিনৰ ভাগত ৰছুৱা, নোৱাকোট, ধাদিং, গোৰ্খা আৰু চিটবনৰ ক্ষতিগ্ৰস্ত এলেকাত সাংসদসকলৰ সৈতে পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা পৰিষদৰ সৈতে আন এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সহায় কৰাৰ লগতে তথ্য প্ৰদানৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। দূতাবাস কৰ্তৃপক্ষই জনসাধাৰণক সহায়ৰ বাবে 9779851318607 আৰু 9779709107500 নম্বৰত ফোন কৰিবলৈ আহান জনাইছে। দূতাবাস কৰ্তৃপক্ষই কৈছে যে আকস্মিক বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সাহায্য আৰু উদ্ধাৰৰ বাবে নেপাল চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত ধন জন হানি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতীয় লোকসকল দুখৰ এই মুহূৰ্তত নেপালৰ ভাই ভনীসকলৰ সৈতে আছে। ভাৰত নেপাললৈ যথাসম্ভৱ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু হৈ আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দুয়োখন দেশৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। নেপালত আজি পুৱা হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যখনৰ গণ্ডক নৈৰ সমীপৰ 6খন জিলা পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, সাৰণ, মুজাফৰপুৰ আৰু বৈশালীৰ পৰিস্থিতি সূক্ষ্মভাৱে নজৰ কৰি থকা হৈছে। সীতামঢ়ী, চিঞৰ, অন্য জিলাসমূহৰ জিলাধিপতিসকলকো পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ বাবে এটা উচ্চ পৰ্যায়ৰ দল গঠন কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ৰাজধানী পাটনাত আজি মুখ্য সচিব প্ৰত্যয় অমৃতৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংশ্লিষ্ট জিলাসমূহৰ জিলাধিপতি আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক অহৰ্নিশে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নেপালত হোৱা ধাৰাষাৰ বৰষুণ আৰু হিমবাহ বিস্ফোৰণৰ ফলত বিহাৰত বানৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ সৈতে কথা পাতে। গৃহমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰক আশ্বাস দিয়ে। পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনীৰ দল নিয়োগ কৰা হৈছে বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব।

0: জড়িয়তে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিক দায়বদ্ধতা, স্বেচ্ছাসেৱা, সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চত যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণাসমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া, অলিম্পিক যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়সমূহে আলোচনাত ঠাই পাব। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন পবিত্ৰ ঈদ মিলানুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে মিলাদুন নবী এনে এটি পবিত্ৰ দিন যিটো দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সাৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মিলাদুন নবী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে মানুহৰ মাজত শান্তি, সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধৰ এনাজৰি শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মিলাদুন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱ সমাজ আৰু ব্যক্তি জীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। ভাৰতীয় সৃজনশীল প্ৰযুক্তি প্ৰতিষ্ঠান আই আই চি টি আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। এই জলপানী আঁচনিৰ অধীনত দুটা এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম আৰু চাৰিটা ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰম, মুঠ ছটা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীসকলক 80%লৈকে বিত্তীয় সাহায্য প্ৰদান কৰিব। উল্লেখযোগ্য যে চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেটফ্লিক্সৰ সহমুখ্য কাৰ্যবাহী বিষয়া টেড চেৰাণ্ডোছৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পাছতে ভাৰতৰ সৃজনীশীল প্ৰতিভাসমূহক এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত আগুৱাই নিয়াৰ উদ্দেশ্যে নেটফ্লিক্স ভাৰত গল্পকথন পদক্ষেপ মুকলি কৰা হৈছিল। এই পদক্ষেপৰ অংশ হিচাপে এই জলপানী আঁচনিখন হাতত লোৱা হৈছে। কংগ্ৰেছ আৰু দলটোৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ বাবে মহিলা সবলীকৰণ অকল নিৰ্বাচনী শ্লোগান বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপি নেত্ৰী বাসুৰী স্বৰাজে কয় যে কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ উদ্দেশ্যৰে লোকসভাত নাৰী শক্তি বন্দন অধিনিয়ম উত্থাপন কৰিছে। কংগ্ৰেছে বিধেয়কখন বিৰোধিতা কৰা আৰু সদনত গৃহীত হোৱাত বাধা প্ৰদান কৰা বুলি নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে।
1: तो पूरे के पूरे सत्र में राहुल गांधी जी गोल पोस्ट मूव करते रहे। फिर कल किरण रिजिजू जी ने कहा कि गृह मंत्री जी आकर सदन के पटल पर जवाब देंगे, लेकिन राहुल गांधी जी सदन ही नहीं चलने दे रहे। दूसरी बात, झारखंड की सरकार में आपके माध्यम से याद कराना चाहूंगी राहुल गांधी जी को, उनकी सरकार में साझेदारी है। ये जो ग्लॉस्ट ओवर बयान वो देते हैं ना, इससे कोई कुछ होने वाला नहीं।
0: শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই আজি পুৱাৰ ভাগত 8 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 265 ৰাণৰ পৰা খেল আৰম্ভ কৰি 290 ৰাণত প্ৰথম ইনিংছ সামৰে ফলনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। সাৰং জৈনে 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰাৰ অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগৰ এবাৰ পঢ়ি দিছো। নেপালৰ তিব্বত সীমান্তৱৰ্তী ৰছুৱা অঞ্চলত আজি পুৱা ভূটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা শতাধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনশীল প্ৰযুক্তি প্ৰতিষ্ঠান আই আই চি টি আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

বাতৰি পিছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো

কিলোহার্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহার্জত আকাশবাণী গুৱাহাটীৰ প্ৰাকজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, আজি ষ্টুডিঅ'ত আছো মই ৰুজি মুদৈ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো ভাদৰ সুৰভি শীৰ্ষক এখনি আলেখ্য। যুগুতাই আগবঢ়াইছে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।

0: ভাদ শাওনৰ সেউজীয়া আচলত যেতিয়া বৰষুণে পাৰি থৈ যায় সপোনৰ দলিচা তেতিয়াই আহে ভাদ।
1: ভাদ মানে পথাৰৰ বুকুত সেউজীয়া সপোন, গাঁৱৰ বাটত বোকাৰ গোন্ধ আৰু সন্ধিয়া নামি অহাৰ লগে লগে নামঘৰৰ পৰা ভাহি অহা খোল তালৰ সেই চিনাকি ধ্বনি।
0: ভাদ মানেই যেন প্ৰকৃতিৰ ওঠত লাগি থকা ভক্তিৰ সুৰ। এই মাহটো আহিলেই অসমীয়া জীৱনৰ কোলাহলৰ মাজতেই যেন হৰিনামৰ ধ্বনিৰে নতুন সপোনৰ সঞ্চাৰ কৰে। মনটোৱে যেন কৈ উঠে, এই সময় আমি এক হোৱাৰ, এই সময় গুৰু দুজনাক কাষতে পোৱাৰ।

সেই সুৰ নামঘৰৰ। ভাদ মানে সেয়ে কেৱল বৰষুণ নহয়, ভাদ মানে কেৱল এটি মাহো নহয়, ভাদ মানে দবা, কাহ, খোলৰ ৰাগিত জাগি উঠা সংস্কৃতি আৰু মানুহৰ হৃদয়ত সাঁচি থোৱা এখন সপোনৰ বৰ অসম। তাতেই সোমাই থাকে ভাদৰ সুৰভি।

0: ভাদৰ সৈতে নামঘৰৰ সম্পৰ্ক যেন সেয়ে বৰ গভীৰ আৰু বিশেষ। নামঘৰ অসমীয়া সমাজৰ হৃদয়, য'ত ধনী দুখীয়া, সৰু বৰ, জাতি বৰ্ণৰ পাৰ্থক্য পাহৰি মানুহ একেলগে বহে, য'ত খোলৰ প্ৰতিটো শব্দত সমাজৰ স্পন্দন শুনা যায়,
1: য'ত তালৰ প্ৰতিটো ঝংকাৰত এটি যুগৰ সংস্কৃতি জীয়াই থাকে, বৰগীতৰ সুৰত জীপাল হয় জীৱনৰ অমীয়া সুৰ, আৰু য'ত হৰিনামৰ প্ৰতিটো সুৰে মানুহৰ মনত জগাই তোলে এক সমাজমুখী আলোকময় পৰিৱেশ।
0: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱ আন্দোলনে অসমীয়া সমাজক কেৱল ধৰ্মীয় পথেই দেখুওৱা নাছিল, তেওঁ সংগীত দিলে, সাহিত্য দিলে, নাট দিলে, চিত্ৰকলা দিলে, নৃত্যও দিলে, আৰু এইসমূহৰ মাজেৰে মানুহক মানুহৰ ওচৰলৈ অনাৰ এক মহান বাট দেখুৱালে। সেই ঐতিহ্যৰ প্ৰতিধ্বনি আজিও শুনা যায় ভাদৰ নামঘৰত।

0: ভাদৰ কথা ক'লে শ্ৰীকৃষ্ণৰ কথা নোকোৱাকৈ থাকিব পাৰি জানো? ভাদ মাহৰ অন্ধকাৰ এটি নিশা, মথুৰাৰ কাৰাগাৰ, চৌদিশে নিস্তব্ধতা, আৰু সেই অন্ধকাৰৰ মাজতেই জন্ম ল'লে এটি শিশুৱে,
1: যাৰ বাহিৰ সুৰে পিছলৈ অসংখ্য হৃদয়ক মোহিত কৰিলে শ্ৰীকৃষ্ণ।

সেইবাবে ভাদৰ ৰাতিত কেতিয়াবা এনে লাগে কোনোবা অদৃশ্য বৃন্দাবনৰ পৰা এটি বাঁহীৰ সুৰ ভাহি আহিছে।

0: ভাদমাহ আৰু সপোনৰ গাঁওখন কিমান যে আপোন! বৰষুণত তিতি থকা মাটিৰ বাট, পথাৰত হালি থকা সোণোৱালী ধান,
1: লগতে সকলোতকৈ ভাল লগা কথাটো হৈছে গধূলি হ'লেই যে ইজনে আনজনক সোধে,
0: নামঘৰলৈ যাবা?
1: এটি সাধাৰণ প্ৰশ্ন, কিন্তু সেই প্ৰশ্নৰ মাজতেই লুকাই থাকে এখন সমাজৰ আত্মীয়তা।
0: আইতা যায়, ককা যায়, মা দেউতা যায়, গাঁৱৰ সকলো ল'ৰা ছোৱালী যায়।
1: কোনোবাই খোল বজায়,
0: কোনোবাই তাল ধৰে,
1: কোনোবাই নাম গায়।
0: সুৰবোৰ পৃথক হ'লেও শেষত সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডালেই জিলিকি ৰয়।

0: কেতিয়াবা মনলৈ সকলোৰে এইটো ভাৱ আহে চাগে, ভাদৱে আমাক কি দিয়ে? মৰম, মানৱতা, সাহিত্য, সংস্কৃতি।
1: ভাদৰ সুৰভিত থাকে আইতাৰ প্ৰাৰ্থনা,
0: শিশুৰ হাঁহি,
1: কৃষকৰ ঘাম,
0: নামঘৰৰ খোল,
1: বৰগীতৰ সুৰ,
0: বৰষুণত তিতি থকা মাটিৰ সুবাস আৰু আমাৰ শিপাৰ সুবাস।
1: সেউজীয়া মনৰ প্ৰতিজন মানুহৰ বুকুত সদায় সজীৱ হৈ থাকক আমাৰ ভাদৰ।

ইমান পৰে শ্ৰোতাসকলে ভাদৰ সুৰভি শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পালে। যুগুতাই আনিছিলে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ বৰগীত দৰিণা মহন্তৰ কণ্ঠত।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

শ্রোতাসকলে ইমান পৰে যুববাণী অনুষ্ঠানটি শুনিলে। যুববাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজি মুদৈয়ে বিদায় লৈছো। নমস্কাৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কেইটিমান লোকগীত। শিল্পী ৰশ্মিৰেখা হাজৰিকা।

ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কেইটিমান ভজন। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী এম এছ সুবলক্ষ্মী।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো ৰামধেনু অনুষ্ঠানত। আজি শুনক মোৰ এটি প্ৰিয় গীত, পল পল দিল কে পাছ, কিশোৰ কুমাৰৰ কণ্ঠত, ছবি ব্লেকমেইল।

ৰামধেনু অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ বেহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে ৰাগ বেহাগ। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।